0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যৰ শিক্ষাৰ্থী আৰু যুৱ প্ৰজন্মক বিজ্ঞানৰ প্ৰতি আগ্ৰহী হবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ বাবে শাসক বিৰোধীৰ প্ৰচাৰ তুংগত চামগুৰিত প্ৰাক নিৰ্বাচনী হিংসা ৰাজ্যৰ বিভিন্ন স্থানত চাহ জনগোষ্ঠীৰ পৰম্পৰাগত কৰম পূজা পালন গুজৰাটৰ একতা নগৰত আজি 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান আৰু এছিয়ান গেমছত মহিলা ক্ৰিকেটৰ ফাইনেলত আজি ভাৰত শ্ৰীলংকাৰ মুখামুখি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি ৰাজ্যৰ শিক্ষাৰ্থীসকলক বিজ্ঞানৰ প্ৰতি আগ্ৰহী হোৱাৰ আহ্বান জনাইছে। ইছৰোৰ অধ্যক্ষ ডঃ ভি নাৰায়ণৰ উপস্থিতিত গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সোণাপুৰৰ ছায়েন্স চিটি আৰু মহাকাশ গৱেষণা কেন্দ্ৰৰ সৈতে ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক জড়িত কৰাৰ চেষ্টা চলোৱা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বিজ্ঞান শিক্ষাৰ প্ৰতি আগ্ৰহ কম হোৱাৰ বাবে আক্ষেপ প্ৰকাশ কৰে। তেওঁ কয় যে আত্মনিৰ্ভৰ অসমৰ সপোন পূৰণ কৰিবলৈ হলে ৰাজ্যৰ শিক্ষাৰ্থী আৰু যুৱ সমাজক বিজ্ঞান প্ৰযুক্তিবিদ্যা তথা মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব।
1: আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীও এই মহাকাশ বিজ্ঞানৰ প্ৰতি বা বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি আকৰ্ষিত হ'ব। পৃথিৱীত যিমান উদ্ভাৱন হয় বিজ্ঞানৰ জৰিয়তে আটাইতকৈ উদ্ভাৱন হয় আৰু বিজ্ঞান এটা জাতিৰ আগবঢ়াৰ আটাইতকৈ ডাঙৰ শক্তি। এই ৰাডাৰ ষ্টেচনটো হৈ যোৱাৰ পিছত আমাৰ ৰাডাৰ ষ্টেচন আৰু ছায়েন্স চিটি এই অনুষ্ঠানবিলাকৰ লগতো আমি আমাৰ মহাবিদ্যালয় ইউনিভাৰ্চিটিসকলক আমি জড়িত কৰিম। কাৰণ আমি যদি এখন সঁচা অৰ্থত আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰিব লাগে তেনে

0: হলে ভৱিষ্যতৰ দিনত আমি অসমৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক সমাজক বিজ্ঞান প্ৰযুক্তি আৰু মহাকাশ বিজ্ঞানৰ লগত আমি নিশ্চিতভাৱে জড়িত কৰিব লাগিব।
1: চন্দ্ৰপুৰৰ 200 বিঘা ভূমিত নেত্ৰা প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক কেন্দ্ৰটোৱে মহাকাশত থকা বিভিন্ন উপাদানৰ গতিবিধি নিৰীক্ষণৰ লগতে ভাৰতৰ গুৰুত্বপূৰ্ণ মহাকাশ সম্পদসমূহ সুৰক্ষিত ৰখাৰ ক্ষমতা অধিক শক্তিশালী কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এসময়ত দেশৰ প্ৰধান প্ৰযুক্তি কেন্দ্ৰসমূহৰ পৰা বহু দূৰত বুলি বিবেচিত হোৱা অসমৰ ভূমিত এনে অত্যাধুনিক ৰাষ্ট্ৰীয় আন্তঃগাঁথনি গঢ় লৈ উঠাটো ৰাজ্যবাসীৰ বাবে সন্তুষ্টিৰ বিষয় বুলি উল্লেখ কৰে। ডঃ শৰ্মাই এই কৌশলগত ৰাষ্ট্ৰীয় প্ৰকল্পৰ বাবে অসমক বাছনি কৰি ভাৰতৰ মহাকাশ আৰু প্ৰযুক্তিৰ মানচিত্ৰত নতুন স্থান প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখযোগ্য যে দুবছৰ পূৰ্বে ইছৰোই অসমত এই মহাকাশ গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে ৰাজ্য চৰকাৰক প্ৰস্তাৱ দিছিল। ইয়াৰ পাছত চন্দ্ৰপুৰৰ পূৰ্বৰ তাপবিদ্যুৎ প্ৰকল্পৰ ভূমিত এই গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়। অহা বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা এই কেন্দ্ৰটোত ডাৱৰ গৱেষণাৰ বাবে প্ৰথমটো ৰাডাৰ স্থাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডিফুত বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত কাৰ্বি আংলঙত ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক কাম কাজ তথা আঁচনিসমূহৰ পৰ্যালোচনা কৰা হয়। অঞ্চলটোৰ বিকাশ ত্বৰান্বিত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে সকলো আঁচনি নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। কালি বিয়লি ডিফুত উপস্থিত হোৱাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীক জনতাই আদৰণি জনায়। প্ৰায় 2 কিলোমিটাৰ ৰোড শ্বত অংশগ্ৰহণ কৰা মুখ্যমন্ত্ৰী ডঃ শৰ্মাক ঠায়ে ঠায়ে জনজাতীয় লোকৰ পৰম্পৰাগত গলবস্ত্ৰ, ফুলৰ থোপা, গামোচা, কাৰ্বি পহো আদিৰে আদৰণি জনোৱা হয়। মুখ্যমন্ত্ৰীয়ে তাৰালাংছৰ অতিথিশালাত কালি নিশাটো কটায়। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে শাসক বিৰোধীৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসকীয় বিজেপিয়ে সমষ্টিটোৰ দখলৰ বাবে আগ্ৰাসী প্ৰচাৰ চলোৱাৰ বিপৰীতে কংগ্ৰেছে নিজৰ আসনখন ধৰি ৰখাৰ আপ্ৰাণ চেষ্টা চলাইছে। একেদৰে AIUDFও সমষ্টিটোত ব্যাপক প্ৰচাৰ চলাইছে। ইতিমধ্যে বিজেপিয়ে নিৰ্বাচনৰ বাবে তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ কৰিছে। সমষ্টিটোত 28 ছেপ্টেম্বৰৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱাৰ কথা। ইতিমধ্যে বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি ভালেসংখ্যক নেতাই সমষ্টিটোত প্ৰচাৰ অব্যাহত ৰাখিছে। কংগ্ৰেছৰ অসমৰ তত্বাৱধায়ক ভূপেশ বাঘেলেও সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ চলাইছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে নগাঁও লোকসভা সমষ্টিৰ অধীনৰ চামগুৰিত কালি প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তে নিৰ্বাচনী হিংসাৰ সন্মুখীন হ'বলগীয়া হয়। চামগুৰিৰ বৰমাত কংগ্ৰেছ আৰু বিজেপিৰ একাংশ কৰ্মীৰ মাজত কালি সংঘৰ্ষৰ সূত্ৰপাত হয়। কালি সভালৈ যোৱা জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূপেশ বাঘেল, সাংসদ ৰকিবুল হুছেইন, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে কংগ্ৰেছ নেতা ৱাজেদ আলী চৌধুৰীক একাংশ লোকে কলা পতাকা প্ৰদৰ্শন কৰে। ইয়াৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠী চালনা কৰে। ঘটনা সন্দৰ্ভত কালি সন্ধিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈসহ বহুসংখ্যক কংগ্ৰেছ নেতাকৰ্মীয়ে নগাঁও সদৰ আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে লিখিত অভিযোগ দাখিল কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱা তথা দেশসেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ 25 বছৰ সম্পূৰ্ণ কৰিছে। সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে পৰিচালিত হৈ চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সামগ্ৰিক উন্নয়ন আৰু সামাজিক সবলীকৰণৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ভালেমান উন্নয়নমূলক কাৰ্যসূচী আৰু প্ৰকল্প ৰূপায়িত হৈছে। ইয়াৰে ভিতৰত সাগৰমালা প্ৰকল্পৰ অধীনত কেন্দ্ৰীয় চৰকাৰে দেশৰ বন্দৰ আৰু জলপথসমূহৰ আধুনিকীকৰণ কৰি পৰিবহণ ব্যৱস্থা দ্ৰুত আৰু সুলভ কৰি তোলাৰ যি লক্ষ্য সেয়া অসমৰ ক্ষেত্ৰতো পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত আমাৰ এটি চমু প্ৰতিবেদন।
2: কেন্দ্ৰীয় চৰকাৰৰ সাগৰমালা প্ৰকল্পৰ অধীনত ৰাজ্যখনৰ ব্ৰহ্মপুত্ৰ নদী কেন্দ্ৰ কৰি বিভিন্ন কাম হাতত লোৱা হৈছে। এই প্ৰকল্পৰ অধীনত ৰাজ্যখনৰ 760 কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন জলপথ প্ৰকল্পৰ কাম চলি আছে। ব্ৰহ্মপুত্ৰৰ বুকুত উজান বজাৰ, শদিয়া, তেজপুৰ, ডিব্ৰুগড় আদি স্থানত পৰ্যটন জেট্টি নিৰ্মাণ কৰা হৈছে। গুৱাহাটীৰ কামাখ্যা, উমানন্দ, অশ্বক্লান্ত, দৌলগোবিন্দ আদি 7টা ঐতিহাসিক স্থানক জলপথেৰে সংযোগ কৰাৰ বিশেষ প্ৰকল্প গ্ৰহণ কৰা হৈছে। বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰালয়ে ৰাজ্যখনৰ ব্ৰহ্মপুত্ৰ নদীৰে আৰু 10টা নতুন জলপথ প্ৰকল্প নিৰ্মাণৰ লক্ষ্য লৈছে। ইয়াৰ বাবে নদী আন্তঃগাঁথনি উন্নত কৰাৰ ক্ষেত্ৰত প্ৰায় 645 কোটি টকা ধাৰ্য কৰা হৈছে।

0: আছে।
1: ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলে আজি পৰম্পৰাগত ৰীতি নীতিৰে কৰম পূজা পালন কৰিছে। ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী সমাজৰ অন্যতম প্ৰধান কৃষিভিত্তিক তথা জাতীয় উৎসৱ কৰম পূজা উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে কৃষিভিত্তিক উৎসৱ কৰম পৰৱে প্ৰকৃতিৰ সৈতে মানুহৰ নিবিড় সম্পৰ্ক আৰু সহাৱস্থানৰ অনন্য পৰিচয় দাঙি ধৰে। তেওঁ কয় যে এই পৰব আধ্যাত্মিকতা, লোকবিশ্বাস আৰু সাংস্কৃতিক পৰম্পৰাৰ সমাহাৰেৰে সমৃদ্ধ। শস্য নদন বদন হোৱা আৰু কৃষিকাৰ্যত কোনো বাধা বিঘিনি নঘটি উৎপাদিত শস্যৰ পৰিমাণ বৃদ্ধি হোৱাৰ কামনাৰে এই পূজা কৰা হয়। পূজাৰ মূল অংশ হিচাপে কৰম গছৰ ডাল আনি বিশেষ পূজা অৰ্চনা কৰা হয়। মাদলৰ সেৱত ঝুমুৰ নৃত্য আৰু লোকগীতেৰে পূজাস্থলী আৰু চাহ বাগিচাসমূহ উখল মাখল হৈ পৰে।

0: গুজৰাটৰ একতা নগৰত 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ আজি প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সন্ধিয়া এই বঁটাসমূহ প্ৰদান কৰিব। বিভিন্ন শিতানত চলচ্চিত্ৰৰ কলাত্মক আৰু উৎকৃষ্ট কাৰিকৰী দিশসমূহক প্ৰাধান্য দি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নীতিগত দিশৰ প্ৰতি সঁহাৰি জনাই এইবেলি এই বঁটা প্ৰদান অনুষ্ঠান ৰাষ্ট্ৰীয় ৰাজধানীৰ বাহিৰত আয়োজন কৰা হৈছে। গুজৰাটৰ একতা নগৰত হ'বলগীয়া এই অনুষ্ঠানত দেশৰ চলচ্চিত্ৰ প্ৰতিভাসকল একত্ৰিত হ'ব, যাৰ জৰিয়তে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ চেতনা প্ৰতিফলিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে প্ৰবীণ অভিনেতা অনন্ত নাগক 2024 চনৰ দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰিব। আৰ্টিকল 370 ছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে চলচ্চিত্ৰখনত অভিনয় কৰাৰ বাবে য়ামি গৌতমে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে। বজালি জিলাৰ সদৰ পাঠশালাৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ যাব পৰা ভাৰত ভূটান সংযোগী 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি আৰু উন্নীতকৰণৰ দাবীৰ প্ৰতি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইতিবাচক সঁহাৰি জনাইছে। ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়োৱে যোৱা 1 ছেপ্টেম্বৰত পথছোৱাৰ মেৰামতি, উন্নীতকৰণ আৰু প্ৰয়োজনীয় স্থানত সম্প্ৰসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীলৈ পত্ৰ প্ৰেৰণ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত মন্ত্ৰী শ্ৰীগাডকাৰীয়ে বিষয়টোৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সাংসদগৰাকীক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে যান বাহনৰ ব্যস্ততাৰ তুলনাত পাঠশালা নাংগলাং সংযোগী পথছোৱা ঠেক হোৱাৰ বাবে এই পথত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। পথছোৱাৰ মেৰামতি সম্পূৰ্ণ হলে যাতায়াত ব্যৱস্থা অধিক সুচল আৰু নিৰাপদ হোৱাৰ লগতে অসম আৰু ভূটানৰ মাজত বাণিজ্যিক যোগাযোগো অধিক শক্তিশালী হ'ব বুলি আশা কৰা হৈছে। তামোলপুৰৰ 1 নম্বৰ ডুঙাৰ গাঁৱত ভূটানৰ পৰা বৈ অহা এখন নৈত কালি এটা মৃত হাতী পোৱালি উদ্ধাৰ কৰা হয়। প্ৰায় 10 দিনীয়া এই হাতী পোৱালিটোৰ মৃতদেহ উদ্ধাৰ কৰি বন বিভাগে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। মৃতদেহটোত কুকুৰে আক্ৰমণ কৰা বন বিভাগে সন্দেহ কৰিছে। প্ৰায় এসপ্তাহৰ ভিতৰতে তামোলপুৰ উত্তৰাঞ্চলত দুটাকৈ বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যু হোৱাৰ ঘটনাই প্ৰকৃতিপ্ৰেমীসকলক ব্যথিত কৰিছে। এছিয়ান গেমছত মহিলা ক্ৰিকেটৰ ফাইনেলত আজি ভাৰতীয় দলটো শ্ৰীলংকাৰ মুখামুখি হ'ব। জাপানৰ নিচিনত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি পুৱা 10:30 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে বাংলাদেশৰ বিৰুদ্ধে 114 ৰাণৰ প্ৰভাৱশালী বিজয়েৰে ভাৰতে ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। আনহাতে শ্ৰীলংকাই পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে। ইফালে ভাৰতৰ পুৰুষ বেডমিণ্টন দলটোৱে কালি বাংলাদেশক 3-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ভাৰতীয় মহিলা বেডমিণ্টন দলটো আজি কোৱাৰ্টাৰ ফাইনেলত আয়োজক দেশ জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দলটোৱে কালি কাজাখাস্তানক 3-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও।
1: হৰিনাম গুৰুবন্দনাৰে মুখৰ মাজুলী, বটদ্ৰৱা, বৰপেটা, ডিফুৰ তাৰলংছত মুখ্যমন্ত্ৰী 2 কিলোমিটাৰ জোৰা ৰোড শ্ব, নগাঁও উপনিৰ্বাচনৰ বাবে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ, IPL জুৱা মাফিয়া দীপেশ বাজৰিয়াক ইডিৰ গ্ৰেপ্তাৰ আদি ভিন ভিন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰি চন্দ্ৰপুৰত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইছৰোৰ ইষ্ট্ৰেক উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন, দি আছাম ট্ৰিবিউন কাকতৰ লগতে প্ৰায়ভাগ কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। এই অত্যাধুনিক কেন্দ্ৰৰ স্থাপনৰ জৰিয়তে

0: ৰাজ্যখনক ভাৰতৰ মহাকাশ আৰু প্ৰযুক্তিৰ মানচিত্ৰত এক নতুন স্থান প্ৰদান কৰাৰ বাবে সাংসদ দিলীপ শইকীয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। বাতৰিটো অসমীয়া খবৰ কাকতৰ। দৈনিক অসম কাকতৰ 62 সংখ্যক জয়ন্তী উদযাপন আৰু প্ৰাণৰ জুবিন শীৰ্ষক গ্ৰন্থ উন্মোচনৰ বিভিন্ন বাতৰি কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আঠগাঁও কবৰস্থানত কবি আনিচ উজ্জামানৰ জানাজা সম্পন্ন হোৱাৰ বাতৰি। নিয়মীয়া বাৰ্তা কাকতখনে অশ্ৰুসিক্ত নয়নেৰে কবি আনিচ উজ্জামানক বিদায় গুণমুগ্ধৰ এই শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। নাগালেণ্ডৰ ছবি আঙে টৰণ্ট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতামূলক প্লেটফৰ্ম শাখাত শ্ৰেষ্ঠ বঁটা লাভ কৰাৰ বাতৰি আমাৰ অসম কাকতখনে সবিস্তাৰে প্ৰকাশ কৰিছে। ভাৰতৰ নাগৰিক বুলি একাধিক লোকে পাছপৰ্ট লাভ কৰাৰ উদ্দেশ্যজনক তথ্য গুৱাহাটী উচ্চ ন্যায়ালয়ত পোহৰলৈ অহাৰ বাতৰি এটা দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। নিৰ্বাচনী হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টি উত্তপ্ত হৈ পৰাৰ বাতৰি দৈনিক জনমভূমি আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত আংশিকভাৱে বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়, অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। ৰাজ্যৰ শিক্ষাৰ্থী আৰু যুৱ প্ৰজন্মক বিজ্ঞানৰ প্ৰতি আগ্ৰহী হবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান। নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ বাবে শাসক বিৰোধীৰ প্ৰচাৰ তুংগত, চামগুৰিত প্ৰাক নিৰ্বাচনী হিংসা। ৰাজ্যৰ বিভিন্ন স্থানত চাহ জনগোষ্ঠীৰ পৰম্পৰাগত কৰম পূজা পালন। গুজৰাটৰ একতানগৰত আজি 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান আৰু এছিয়ান গেমছত মহিলা ক্ৰিকেটৰ ফাইনেলত আজি ভাৰত শ্ৰীলংকাৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: पेन मेगा हार्ट्स फारोई सिरा तकबर सिर कैप लापेन आकाशवाणी दीपू अजय मेके दु आंता नंगलितुम न्यूज ऑन एयर मोबाइल एप अलोंग पेंता आर्चुलोंग इची
1: প্রতিটো বেংকৰ বাবে বেলেগ বেলেগ কেওয়াইসি পেপার্স যদি এটাই চাবি হলেতেন
2: আছে নহয় দেউতা সিকেওয়াইসি আইডি
1: সিকেওয়াইসি মানে
2: বেংকে আপোনাৰ কেওয়াইসি বিৱৰণ সিকেওয়াইসি ৰেজিষ্টাৰ আপলোড কৰে আৰু জৰ পৰা আপুনি পাই ইউনিক 14 ডিজিটৰ সিকেওয়াইসি আইডি যি সকলো আৰ্থিক লেনদেনত বৈধ হৈ পৰে এঠাইত কেওয়াইসি আপডেটৰে বাকি বেংক আৰু বিত্তীয় সংস্থাটো আপডেট হৈ পৰে
1: বাহ আৰবিআইয়ে কয়
2: কেওয়াইসি সুৰক্ষিত বেংকিংৰ দিশলৈ প্ৰথম পদক্ষেপ

লাগে আকাশবাণী গুৱাহাটী মহাবাহু বিৰতা আৰ্জিক থাকে থানা বাঙিলি বন্তি দি মুপি পাতমি চন্দ্ৰপুৰ আলং ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেচন মতে চিনিঙাংচং আৰু লুকিৰি কাটাৰলি ভামফাং ইছৰো কাংথু ৰাডাৰ কাটাৰলি চেণ্টাৰ আহেম আলং এই চম্পনচি ষ্টেট কাছাৰলি বাঙাটো মাফান বিজ্ঞান আনাত কাচিৰং দুনহৰজী আফান চিফ মিনিষ্টাৰ ডক্টৰ শৰ্মা আহিন পেন চফা পন্দলু ইছৰো মেফু ডক্টৰ ভি নাৰায়ণন কাচেতং দুনপেন কাটাৰলি আহেম আলং এই চম্পনচি চিফ মিনিষ্টাৰ কানিংজী সোনাপুৰ ছায়েন্স চিটি লাপেন স্পেচ ৰিচাৰ্চ চেণ্টাৰ আফান ষ্টেট কলেজ লাপেন ইউনিভাৰ্চিটি চাৰ্লি বাঙাটুম আফান কাপাচিজু পঞ্জী আফান বৰিপনপু ষ্টেট চাৰ্লি বাঙাটুম ছায়েন্স কাছাৰলি আহিন আনিং কেহাং কিজুমা পোথাক নিংডুক পঞ্চি আত্মনিৰ্ভৰ আছাম আমাং কাহেমান পাপ্লেং পঞ্জী পুলতি ষ্টেট পেন চাৰ্লি বাঙাটুম লাপেন ৰিচু এ জাঙাৰা ৰাচং আটুম ফান বিজ্ঞান টেকনলজি লাপেন চিনিঙাংচং বিজ্ঞান কাছাৰলি পঞ্জী আফান আনিং পেহাং নাং পপুটা আলাংলি চিফ মিনিষ্টাৰ নিংজিলো চন্দ্ৰপুৰ আলং বিঘা চুৰিহিনী আলং লি আলং নেথ্ৰা প্ৰজেক্ট আফাৰমান কি কিম পঞ্জী লাচ কিমি আচেণ্টাৰ চি চিনিঙাংচং কেডু আচন চন আখৰমু কেলাং কাটাৰলি ব্লাপেন চিনিঙাংচং আলং ইণ্ডিয়া খিয়াডাত কেৰাই কম আজকং আন চুচি পাংডাং পনপু ইচিয়াপৰ আহুত আছাম কি আলহী লাহাই টেকনলজি পেন কাচা আকাহিলু কেডু পানং কেডু লাচ আছাম আলং লি আলং লাপুচন ডেট আফাৰমান আকিমি আৰু আৰিম কেমান পন কি ষ্টেট আৰাত আফান ইচি নিং কাচিথে আলাম লোপুটা ডক্টৰ শৰ্মা নিংজিলো লাহাই প্ৰজেক্ট আফান আসাম আফান কাংবাই পন আফান লাপেন।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিফুত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন দল আৰু সংগঠনৰ প্ৰতিনিধিক সাক্ষাৎ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি নতুন দিল্লীত নৱম ভাৰত আন্তঃৰাষ্ট্ৰীয় জল সপ্তাহ উদ্বোধন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত মানৱ দ্ৰব্য নিবাৰণী কৰ্মবাহিনী ANTFৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰববীসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সমাৰোহ উদ্বোধন কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত সৰু বৰ বৈঠকেৰে ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। গুজৰাটৰ একতা নগৰত 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ আজি প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সন্ধিয়া এই বঁটাসমূহ প্ৰদান কৰিব। বজালী জিলাৰ সদৰ পাঠশালাৰ পৰা চুবুৰীৰ ৰাষ্ট্ৰ ভূটানলৈ যাব পৰা ভাৰত ভূটান সংযোগী 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি আৰু উন্নীতকৰণৰ দাবীৰ প্ৰতি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইতিবাচক সঁহাৰি জনাইছে। চাহ জনগোষ্ঠীয় লোকসকলে আজি পৰম্পৰাগত ৰীতি নীতিৰে কৰম পূজা উদযাপন কৰিছে। আজি বিশ্ব গড় দিৱস। বিশ্ববিখ্যাত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো আজি গড় দিৱস উদযাপন কৰা হৈছে। আৰু ভাৰতীয় এছিয়ান গেমছৰ মহিলা ক্ৰিকেটত একেৰাহে দ্বিতীয়বাৰৰ বাবে সোণৰ পদক অৰ্জন কৰিছে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব। নমস্কাৰ।

0: সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ কৃষকবাণী অনুষ্ঠান। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত।
1: শ্ৰোতাসকল, কৃষকবাণীৰ যোৱা খণ্ডত আপোনালোকে অসমত কল খেতিৰ ব্যৱসায়িক সম্ভাৱনা বিষয়ত আলোচনাটিৰ প্ৰথম ভাগ শুনিছিল। আজি তাৰ শেষ অংশ আগবঢ়াইছো। আলোচনাটিত ভাগ লৈছে কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপ জিলাৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ দৰতী প্ৰিয়ম দুৱৰা আৰু ছয়গাঁও চক্ৰৰ কৃষি উন্নয়ন বিষয়া উৰ্মিল বৰঠাকুৰে। আলোচনাটিৰ আঁত ধৰিছে ভাস্কৰ জ্যোতি আচাৰ্যই।
2: এতিয়া যদি আমি অকণমান কৃষি পদ্ধতিৰ ফালে যদি আমি আহোঁ, কাৰণ সেই সম্ভাৱনাটোলৈ চাই কোনোবা যদি কাইলৈ নতুনকৈ কল খেতিৰ ফালে আগবাঢ়ি আহে, প্ৰশিক্ষণৰ তেনেকুৱা ব্যৱস্থা আছে নেকি আপোনালোকৰ ফালৰ পৰা?
3: হয়, আমাৰ প্ৰশিক্ষণ থাকে। আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰবিলাকত কলৰ বিষয়ত প্ৰশিক্ষণ দিয়া যায়, কাৰণ আমাৰ কামৰূপ জিলাতো দিয়া যায়, কাৰণ কামৰূপত আমাৰ কৃষকসকল মানে কল খেতিৰ লগত জড়িত হৈ আছে। আৰু ইয়াৰ উপৰিও কল খেতি কৰোঁতে কি কি সমস্যা পাইছে বা বেমাৰ আজাৰ, সেইখিনিৰ ওপৰতো আমাৰ প্ৰশিক্ষণ দিয়া যায়। তাৰোপৰি কৃষি বিভাগতো তেনেকুৱা ধৰণৰ প্ৰশিক্ষণ থাকে তেওঁলোকৰ। গতিকে প্ৰশিক্ষণৰ মানে কাৰণে চিন্তা কৰিব লগা নাথাকে, খালি তেওঁলোকে কামখিনি কৰিব লাগে। আচলতে এনেকুৱা বহুত সময়ত হয় যে প্ৰশিক্ষণ লয় কিন্তু তেওঁলোকে কামটো নকৰে। গতিকে যিসকলে কাম কৰে তেওঁলোকেহে আচলতে প্ৰশিক্ষণ লোৱাটো দৰকাৰ।
4: সেইকাৰণে প্ৰশিক্ষণ দিয়াৰ আগতে আমি অলপ চেষ্টা কৰোঁ যে যোনে একচুৱেলি কল খেতি কৰি আছে বা কৰিবলৈ প্ৰস্তুতিটো আৰম্ভ কৰিছে, আমি তেওঁলোকক মাতি নি পেলাই প্ৰশিক্ষণটো দিওঁ। তেওঁৰ লগত আমি দুজন এক্সট্ৰা মানুহ মাতোঁ যাতে তেওঁক দেখি পেলাই আৰু দুজন মানুহে শিকে। কিন্তু প্ৰথমতে আমি স্পেচিফিকেলি যোনখিনি মানুহে কল খেতি অলৰেডি কৰি আছে, আমি গৈ পেলাই যদি চাওঁ তেওঁলোকৰ ফিল্ডত প্ৰব্লেম কি আছে, আমি চেষ্টা কৰোঁ ফিল্ডতে ট্ৰেইনিংটো দিবলৈ। কিন্তু ফিল্ডত যদি আমাৰ অলপমান অসুবিধা হয়, বহা চহা কেতিয়াবা অলপ দিগদাৰ, তেতিয়া আমি আমাৰ ট্ৰেইনিং হলত মাতি পেলাই আমি তেনেকৈ ট্ৰেইনিংখিনি আগবঢ়াই লৈ যাওঁ।
2: আমাৰ যি দৈনিক খাদ্যত তালিকা থাকে তাতে আমি সকলো ধৰণৰ পুষ্টিবিলাক আমি পাবৰ যত্ন কৰোঁ, আৰু তেনে ক্ষেত্ৰত দৈনিক এটাকৈ কল এজন মানুহে খাবই লাগে সাধাৰণতে এনেকৈ কোৱা হয়। আৰু যিবিলাক বাঢ়ি অহা ল'ৰা ছোৱালী সিহঁতেতো কল খাবই লাগে, বিভিন্ন ধৰণৰ তাত পুষ্টি আছে, ভিটামিন আছে। এতিয়া আকৌ আমাৰ এই ক্ষেত্ৰত কলবিলাকৰ ভিতৰত ভীমকলটো আকৌ কলৰ ৰজা বুলি বহুতে ক'ব খোজে, আৰু আপুনি কৈছে ইতিমধ্যে ভীম ভিটা বুলি তাৰ পৰা পাউডাৰ প্ৰস্তুত কৰি উলিওৱা হয়। গতিকে অকল ভীমকলক লৈ পেলাই কিবা তেনেকুৱা ধৰণৰ কাম হাতত লোৱা হৈছে নেকি বা তাক কিমান গুৰুত্ব সহকাৰে লোৱা হৈছে?
3: হয়, আমাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰাও এইবিলাক প্ৰডাক্টৰ ওপৰত বহুতখিনি কাম চলি আছে, এনেকুৱা ধৰণৰ পাউডাৰ বা হেৰি। আৰু ইয়াৰ উপৰি কিন্তু আমাৰ যোৰহাট জিলাত মানে উদ্যোগী আছে য'ৰ পৰা এইটো কৰি আছে। আমাৰ অসমৰ মানে ভীমৰ ওপৰত প্ৰডাক্ট মানে আৰম্ভ হৈছে। হয়, কিন্তু মানে কি হৈছে, আৰু সেইটো মানে প্ৰসাৰ কৰাৰ দৰকাৰ আছে বেবী ফুডৰ ক্ষেত্ৰত। সেইটো কাৰণ আমি ৰ ভীমকলটো আমি বেছিদিন ৰাখিব নোৱাৰোঁ, সেইটো কাৰণে যদি এনেকুৱা মানে প্ৰডাক্ট হিচাপে বেছি এভেইলেবল হয় তেতিয়াহ'লে যিসকল আমাৰ নগৰীয়াবাসী তেওঁলোকে সেইটো মানে ব্যৱহাৰ কৰিবৰ কাৰণে সুবিধা হ'ব। এতিয়া গাঁৱত হ'লে আপুনি বেলেগ কথা, মানে কলটো ছিঙি আনিছে তো খুৱাইছে, কিন্তু টাউন এৰিয়া মানে জেগাৰ কাৰণে কি হয়, কল গাঁৱৰ পৰা আহি বিকালৈকে আপোনাৰ বহুত সময় এটা গুচি যায়। তেতিয়া যিটো কৈছে ছেল্ফ লাইফৰ কথাটো কৈছে ইতিমধ্যে, যে আমি ছেল্ফ লাইফটো আমি কৰিবৰ কাৰণে মানে বানামানা পাল্পিং যিটো কয় সেইটো সেইটোৰো আমাৰ কৃষি বিভাগৰ পৰা প্ৰচেছিং ইউনিট আছে, প্ৰাইমেৰী প্ৰচেছিং ইউনিট, য'ত আপোনাৰ কলৰ যি কলটো আমাৰ পাল্পিং কৰি পেলাই মানে ষ্ট'ৰ কৰাৰ হেৰি কৰা ষ্ট'ৰ কৰাৰ ক্ষেত্ৰত মানে। গতিকে সেই তেনেকুৱা সুবিধাখিনি ল'বলৈ হ'লে তেওঁলোকে কৃষি বিভাগ বা কৃষি বিজ্ঞান কেন্দ্ৰত যোগাযোগ কৰিব লাগিব, কাৰণ তেওঁলোকে জানিব লাগিব যে কেনে কি কি প্ৰচেছত কৰিব লাগিব। তাৰ কাৰণে আমাৰ বিশেষজ্ঞ আছে, তো গতিকে এইখিনিও মানে কৰিব পাৰিব। আৰু ভীমকলৰ ধৰক এটা খাৰ জানেই আপোনালোকে যে আমাৰ অসমত খাৰ খোৱা অসমীয়া বুলি কয় খাৰটো, আৰু খাৰ বুলি ক'লে আমি ফাৰ্ষ্ট মানে প্ৰথমতেই আমাৰ মনলৈ আহে ভীমকল। গতিকে ভীমকলৰ খাৰৰ ওপৰতো আমাৰ মানে ষ্টেণ্ডাৰ্ডাইজ কৰা মানে যিটো এটা উন্নত মানৰ কৰাৰ কাৰণে চেষ্টা কৰি আছে, কাৰণ আমাৰ এনেকুৱা হয় ন যে আমি যিটো পুৰা পুৰি দিয়ে ভীমকলটো পুৰি পিনে যিটো খাওঁ আমি, সেইটো কাৰ্বনটো থাকে বেছিকে, তো সেইটো আমি ইমান ভাল নহয় বেছিকে খোৱাৰ কাৰণে খালে, যিটো আমাৰ কাৰ্চিনজেনিক হ'ব পাৰে। তো গতিকে কেনেকে কাৰ্বনটো কমাই পেনাই কেনেকে ভীমকলৰ খাৰটো উলিয়াব পাৰি সেইটোৰ ওপৰতো কিন্তু যথেষ্টখিনি কাম কৰিছে চলি আছে, আৰু প্ৰডাক্টটো কিন্তু আমাৰ ওলাইছে
4: ভীমকলৰ ওপৰত। মানে কথা ক'ব গ'লে ভীমকলত যিহেতু অলপ গুটি থাকে, সেইটো টেবুল পাৰ্পাছত অলপ কম ইউজ হয়। টেবুল পাৰ্পাছ মানে আমি কওঁ যোনটো আমি টেবুলত থৈ দিওঁ, আমি খাই দিলোঁ বোলে এনেকৈ হেৰি কৰি পেলাই, সেইকাৰণে অলপমান টাউন বা চিটি এৰিয়াত মানুহে অলপমান দিগদাৰ পায়।

0: ভীমকলৰ ক্ষেত্ৰত সেইকাৰণে আমি প্ৰচেচিঙত যাবই লাগিব মানে। ডাইৰেক্ট টেবল ফুড বুলি আমি ভীমকলটো অলপমান উলিয়াই দিবলৈ দিগদাৰ হয়, আৰু তেখেতে ক'লেও আমাৰ চেল্ফ লাইফটো বহুত কম হয়, সেইকাৰণে আমি প্ৰচেচিঙত অলপ
1: গুৰুত্ব দিবই
0: ভীমকলৰ কাৰণে
1: লাগিব।
0: গুৰুত্ব দিবই লাগিব।
1: গতিকে আমি বুজিলোঁ যে কল খেতি বা আমাৰ গোটেই কলৰ বজাৰখনক এটা প্ৰতিযোগিতাত তিষ্ঠি থাকিব পৰাকৈ, একদম আগশাৰীলৈ আহিব পৰাকৈ আমাক ফুড প্ৰচেচিং ইউনিট আমাক লাগিব, খাদ্য সংসাধনৰ ব্যৱস্থাটো লাগিব, আমি মূল্য সংযোজনৰ কথা ভাবিবই লাগিব, আৰু সেই দিশত অসম চৰকাৰ নিশ্চয় সাজু আছেই। এই ক্ষেত্ৰত যুৱ উদ্যোগী কিছুমান লাগিব যিসকল আগবাঢ়ি আহি একেলগে, অকলে যদি নোৱাৰেও তেতিয়া একেলগ হৈও বিভিন্ন ধৰণে এপিচি কৰি পেলাই হ'লেও তেওঁলোকে আগবাঢ়িব পাৰিব। এতিয়া অকণমান কৃষি পদ্ধতিৰ ফালে আমি আহিব বিচাৰিছোঁ, কাৰণ আমি দেখোঁ যে কলৰ অকল ফলটোৱেই নহয়, গোটেই গছজোপাই আমাক বিভিন্ন ধৰণৰ লাভ দিয়ে। এই ক্ষেত্ৰত কি ক'ব?
2: আমি আমাৰ কলৰ কোনো এটা অংশই আমাৰ মানে পেলনীয়া নহয়। কলৰ আপোনাৰ পাতবিলাকো বিক্ৰী হয়, তাৰোপৰি আপোনাৰ কলৰ যিটো ষ্টেম, মানে চিউডো ষ্টেম বুলি কোৱা যায় যিটো, সেইটোও আপোনাৰ কেঁচুসাৰৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। যেতিয়া কলটো কাটা চপোৱা হৈ গ'ল, তাৰপিছত সেই আমি কলগছজোপা কাটি পেলাওঁ, কাৰণ তাৰপিছত আমাৰ তাৰ পৰা আৰু ফল নোলায়, এবাৰেই ফল হয়। তো গতিকে সেইটো আমি কেঁচুসাৰৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছতে আকৌ তাৰ পৰা পুলি ওলায়, আপোনাৰ 8-9টা পুলি ওলায়, তো সেই পুলিখিনি আকৌ আমি পিছৰ বছৰৰ কাৰণে আমি পুলি লগাব পাৰোঁ, বা সেইখিনিও আমি বিক্ৰী কৰিব পাৰোঁ। তাৰ উপৰিও পুলিবিলাক পচলা হিচাপেও খোৱা যায়, তাৰমানে আমাৰ কলৰ কোনো এটা পাৰ্টে হেৰি মানে পেলনীয়া নহয়। এতিয়া কলৰ বাকলি পুষ্টিৰে ভৰপূৰ, ইয়াক কোৱা হয় হোলছাম ফ্ৰুট। হোলছাম ফ্ৰুট বুলি মানে এইটো কাৰণেই কোৱা হয়, তাৰ পৰা আমি ফেটছো পাওঁ, আমি কাৰ্বহাইড্ৰেটো পাওঁ, প্ৰটিনো পাওঁ, ভিটামিনো পাওঁ, ফাইবাৰো পাওঁ। কল খালে গোটেই মানে যিখিনি পুষ্টি লাগে মানুহক সেইখিনি পোৱা যায়। আৰু কলত এটা আপোনাৰ ভাল বস্তু থাকে যিটো কয় ছেৰটনিন, ছেৰটনিন যিটো আমাক মানে হেপি কৰি ৰাখে। কোনোবা যদি মানুহ মন বেয়া লাগিছে কল এটা খুৱাই দিয়ক, তেতিয়াহ'লে সেইটো আপোনাৰ ভাল ফিল কৰিব, এইটো কোৱা হয়। বা আপোনাৰ এটা সৰু ল'ৰা বা কেচ মানে বাচ্ছা আপোনাক যদি কল খুৱাই দিয়ে, তেতিয়া তাৰ ভাল টোপনি আহিব। তো সেইকাৰণে আচলতে কলৰ বহুত এটা ভাল গুণাগুণ আছে। কিন্তু কি হৈছে, আমি কল খেতিটো কৰোঁতে আমাৰ বেছি ব্যৱসায়িক হৈ গ'লে কি হয়, আমাৰ মানুহবিলাকে যধে মধে পেষ্টিচাইড মাৰিব খোজে, কাৰণ পোকৰ আক্ৰমণ বা আমাৰ বেমাৰ আজাৰ এইবিলাক বহুত আহিব ধৰে। কাৰণ যেতিয়া আমাৰ মানে কমাৰ্চিয়েল হৈ যায়, মাটিবিলাকো এক্সজষ্ট হৈ যায়, এই গোটেইখিনি যেতিয়া খেতি কৰিব বিজ্ঞানসন্মত পদ্ধতিত যাব লাগিব, কিন্তু তেতিয়াহে কিন্তু মানে কল খেতিটো বহুত দিনলৈকে তিষ্ঠিব। নতুবা কি হয়, এতিয়া আমাৰ এটা শংকা থাকে যে কলটো দেখোঁ যে এইটো কাৰ্বাইড দিছে নেকি, আমি মানে চাওঁ, গুন্ধি চাওঁ,
1: গ্ৰাহক হিচাপে সাধাৰণতে সেইটো চিন্তাই আমাৰ
2: মনলৈ আহে। হয়, আৰু এটা আপোনাৰ ক'ব খুজিছোঁ, কলৰ বাকলিটো আমি সেইটো আমি সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, আৰু বহুতে সেইটো বিক্ৰীও কৰে, মানে তেনেকুৱা জেগাৰ পৰা কালেকশ্যন কৰে, য'ত ধৰক কলৰ বাকলি পেলাই দিয়ে বা শ্বেক বনোৱা জেগা হ'ব পাৰে, সেইবিলাক লৈ পিনে তাৰ পৰা আকৌ সাৰ বনায়, আপোনাৰ শুকুৱাই পেকেটিং কৰি জৈৱিক সাৰ হৈ যায়। তো গতিকে আপোনাৰ কলৰ কোনো এটা পাৰ্টেই এনেই যোৱা নহয়, চ' গোটেই অংশই আমাৰ ব্যৱহাৰ হয়, খালি আমি জানিব লাগিব যে এইটো আমি ক'ত ব্যৱহাৰ কৰিম। আৰু কেঁচুসাৰটো এটা বেলেগেই এটা আপোনাৰ উদ্যোগ আছে, য'ত আমি আমি কলটোৱে আমাৰ প্ৰধান কম্পনেণ্টটো কলেই হয়। যদি আমি কলৰ পৰা বনাওঁ সাৰটো, তেতিয়া যিহেতু আমি কৈছোঁ যে তাত বহুত পুষ্টি থাকে, গোটেইখিনি পুষ্টি থাকে, তেতিয়া সেই পুষ্টিটো যেতিয়া কেঁচুৱে খাই খাই সাৰটো বনাব, সেই সাৰখিনিৰ পৰা আকৌ পুষ্টিটো ভাল পাব,
1: উন্নত
2: গছে। তো গতিকে কল গছটোৱে এটা সাৰ হয় ক'বলৈ গ'লে। খালি কি হয়, এতিয়া মালভোগ কল কৰিবলৈ জানিব লাগিব যে মালভোগ কল ছাঁত নহয়, একদম ৰ'দ ঘাই লাগে। তো গতিকে যদি আপুনি ঘৰৰ তামোল গছৰ মাজত কলজোপা লগাই দিছে, তাৰ পৰা আপুনি ভাল কল আশা কৰি লাভ নাই। আপুনি যদি ভাবিছে তামোলৰ মাজত লগাম, তেতিয়াহ'লে আপুনি বেলেগ জাতলৈ যাব লাগিব, চেনি চম্পা কললৈ যাব লাগিব। সেই ঠিক তেনেধৰণে চৰ অঞ্চলত কৰে, ছয়গাঁৱৰ যেতিয়া য'ত মানে বছৰত এবাৰ পানী হয়, আকৌ পানী পলস পেলাই যায়। তো গতিকে আমি জেগা বিশেষকে আমি কলৰ ভেৰাইটিবিলাক কৰিব লাগিব, জাতবিলাক, তেতিয়াহে আচলতে আমি আচল উৎপাদনটো পাম। কিন্তু আমাৰ কি হয়, মালভোগ কলৰ ক্ষেত্ৰত এটা পানামা বুলি এটা বেমাৰ আছে, খুব এইটো সাংঘাতিক। তো সেই পানামা বেমাৰটো কিন্তু তেওঁলোকে জানি ল'ব লাগিব যে তাৰ কাৰণে কি কৰিব লাগিব। এইটো হৈ যোৱাৰ পিছত বচোৱাটো বহুত দিগদাৰ, হোৱাৰ আগতেই পুলিটো আমি শোধন কৰিব লাগিব, মাটি শোধন কৰিব লাগিব, তাৰপিছত আমি খেতিটো কৰিব লাগিব। গতিকে সেইবিলাক যদি আপুনি নজনাকৈ কল খেতিটো কৰি দিয়ে নহয়, পিছত পানামাই গোটেই গছবোৰ মাৰি দিয়ে। সেইকাৰণে আমি এইবিলাক জানি বুজি কৰিব লাগিব, পুলিটো ক'ৰ পৰা আনিছে। যদি আগতে পানামা হোৱা জেগাৰ পৰা আপুনি পুলিটো আনিছে, তেতিয়া আপোনাৰ কি হ'ব, তাৰ পৰা আকৌ পানামা হ'ব। আৰু এটা দুৰ্ভাগ্য কি, যেতিয়া পুলি হৈ থাকে বেমাৰটোৱে দেখা নিদিয়ে, যেতিয়া আপোনাৰ কল থোকটো ওলাব হয়, থোকটো যেতিয়া

0: ওলাইব হৈছে, তেতিয়া কি হ'ব, দেখিব কলজোপা ভাঙি পৰিছে। তাৰমানে গোটেই চিউডষ্টম যিটো মেইন
1: ভিতৰৰ
0: ষ্টেম থাকে যিটো পচি যায়, পৰি যায় তাৰপিছত। গতিকে কল খেতিত লাভো আছে আৰু যদি আপুনি নাজানে লোকচানো আছে। গতিকে আপোনাৰ কৰাৰ আগত মানে সদায় কৃষি বিজ্ঞান কেন্দ্ৰ হওক, কৃষি বিভাগ হওক, অকণমান কথাখিনি জানি ল'লে ভাল হয়।
2: নিৰ্দিষ্ট প্ৰশিক্ষণৰ
1: মাধ্যমে যদি ভালকৈ আগবাঢ়ে, মানে কলৰ সমান প্ৰফিট দিয়া উদ্যান শস্য অসমত নাই, এইটো একদম ডাঠি ক'ব পৰা কথা। খালি বস্তুটো অলপমান কেয়াৰফুলি কৰিব লাগিব আৰু অলপমান চাই চিতি পেলাই।
2: আচলতে সকলো খেতিতে সাৱধান হ'ব লাগে, সকলো খেতিতে তেনেধৰণৰ বিভিন্ন প্ৰত্যাহ্বান থাকে।
0: যিহেতু আমাৰ অসমখন বানপানীৰে জৰ্জৰিত আৰু এই কল খেতি কৰিলে আপোনাৰ যদি 7 দিনলৈও পানী ৰখে ই নমৰে। গতিকে আমাৰ কল খেতিটো আমাৰ সেইকাৰণে কৃষক উপকৃত হ'ব, কাৰণ মানে 7 দিনলৈ আমাৰ বৰতাৰী অঞ্চলত পানী আহি যায় কিন্তু পলস পেলাই গুচি যায়, তো কল নমৰে। তো গতিকে এনেকুৱা ধৰণৰ যিবিলাক ক্লাইমেটৰ লগত আমাৰ বতৰৰ লগত খাপ খুৱাই আমাৰ এই খেতিটো কিন্তু এক নম্বৰতে কৰিব পাৰি।
2: কল এনে এবিধ ফল আমি গোটেই বছৰ জুৰি আমি খাব পাৰোঁ, কোনো নিৰ্দিষ্ট বতৰৰ বা ঋতুৰ কাৰণে আমি অপেক্ষা কৰিবলগীয়া নহয়। আৰু দিনে এটাকৈ কল খোৱাটো সকলো মানুহৰ কাৰণে এটা জৰুৰী, এটা সুস্বাস্থ্যৰ বাবে। গতিকে ইয়াৰ বজাৰখনো সাংঘাতিক, আন্তঃৰাষ্ট্ৰীয় বজাৰো আছে আৰু লগতে মূল্য সংযোজনৰ দিশত যদি আগবঢ়া যায় তেতিয়াহ'লে কোনেও আচলতে ৰখাব নোৱাৰিব, তেওঁ আৰ্থিকভাৱেও তেওঁ সাংঘাতিকভাৱে লাভৰ দিশে আগবাঢ়িব পাৰে সেই কৃষকজন। গতিকে আজি আমি যিখিনি সম্ভৱ আমি আলোচনাটো আগবঢ়াই নিলোঁ অসমত কল খেতিৰ সম্ভাৱনাৰ বিষয়ে। আপোনালোক দুয়োগৰাকী আহিলে, উৰ্মিল বৰঠাকুৰ আৰু ডক্টৰ দৰুদী প্ৰিয়ম দুৱৰা, দুয়োকে ধন্যবাদ জনাইছোঁ আৰু আজিৰ আলোচনা ইমানতে সামৰিছোঁ।
0: ধন্যবাদ।

0: আনি কিনে পোৱালিবোৰ দিয়া আৰু। চন্দা আছে, ৰৌ, মিৰ্গা, ভাঙন, গ্ৰাছ কাৰ্প, তেনেকুৱা মাছ আছে, আৰু চাইনা পুঠিটো যে সেইবিলাক আছে। হয়
1: এই যে আপুনি বেলেগ বেলেগ ধৰণৰ কৃষি কৰ্মৰ লগত জড়িত,
0: হয়
1: এইবিলাকৰ কাৰণে প্ৰশিক্ষণ লৈছে নেকি?
0: প্ৰশিক্ষণকে লোৱা হোৱা নাই। মানুহজনে ধৰ সেনেকুৱা ঘৰ লাগি থাকোঁতে এটা হেৰি হৈ গৈছে, শিক্ষণ বুলি নহয়, সৰুৰ পৰাই দেউতাহঁতে কৰিছিলে, মানে সেইবিলাকে চাই চাই, যিহেতুকে চাকৰিৰ কোনো হেৰি নাই, সেই গতিকে ঘৰুৱাভাৱে কৰোঁতে কৰোঁতে অভ্যাস হৈছে আৰু, তেনেকুৱা
1: অভিজ্ঞতাৰ ভিত্তিত চলাই নি আছে।
0: হয় অভিজ্ঞতাৰ ভিত্তিত চলাই নি আছে,
1: অভিজ্ঞতাও যথেষ্ট হৈছে
0: হয়
1: আপোনালোকৰ।
0: যথেষ্ট।
1: এতিয়া আপোনালোকে চৰকাৰী সাহাৰ্য কিবা লাভ কৰিছেনে?
0: এতিয়া গোট আছে আমাৰ আত্মসহায়ক গোট, এই আত্মসহায়ক গোটৰ পৰা আমাৰ লোন লোৱা হয়, সেয়ে আমি তাৰ পৰা লোন লওঁ, লৈ কিনে আমি ব্যৱসায়ত লগাই দিওঁ আৰু।
1: শাক পাচলি আৰু কি কি কৰে?
0: পাচলি এইবিলাক ধৰ পালেং শাক, লাই শাক, এতিয়াতো মূলাটো আমি উঠাইয়ে আছোঁ, ধৰ বিক্ৰী কৰিয়ে আছোঁ, এতিয়া ধনিয়া চিটোৱা হৈছে, লাই শাক, পালেং শাক, চুকা শাক, এইবিলাক আমি এতিয়া চিটোৱা হৈছে আৰু।
1: খেতি বাতিত কেনেধৰণৰ সাৰ প্ৰয়োগ কৰে?
0: বেলেগকে সাৰ নহয়, গোবৰ সাৰটো ছাগলৰ লাটটো যে, সেইটো সাৰো আমি দিওঁ, সেইটোবিধেই সাৰ আমি ব্যৱহাৰ কৰোঁ,
1: জৈৱিক সাৰেই ব্যৱহাৰ
0: হয়
1: কৰে।
0: জৈৱিক, সেইবাবে আমাৰ ধৰ সেই ঘৰুৱা সাৰৰ আমি ব্যৱহাৰ কৰোঁ বাবে আমাৰ ধৰ পাচলিবিলাক স্থানীয় বজাৰতে আমাৰ বিক্ৰী হৈ যায়।
1: এতিয়ালৈকে লাভ কেনেকুৱা পায় আপোনালোকে গোটেইখিনি
0: লাভ পায়
1: সামগ্ৰিকভাৱে
0: এতিয়া
1: মিলি?
0: ধৰ আমি ধৰ যি খেতিখিনিত, আমি ধান খেতিত মোটামুটি আমাৰ বিঘাই 11 মোন 10 মোন এনেকুৱাকে পৰি যায়, আৰু যিবিলাক দ মাটিত ধৰ আমি কঠীয়াটো পালন কৰি ৰোৱা হয়, সেইকাৰণে সেইটো ধান বেছি ভাল হয়। আমাৰ পুখুৰীটো যিহেতুকে আছে, তাৰ পাৰত আমি মানে কলপুলি ৰোপণ কৰিছোঁ, এই কলপুলিৰ পৰা আমি কলো বিক্ৰী কৰিব পাৰোঁ।
1: আৰু একেলগে কৰিলে খেতিসমূহ সুবিধা হয় নহয় জানো? গৰু গোবৰখিনিও পালে,
0: পালোঁ,
1: গাহৰি বিষ্ঠাখিনিও
0: গাহৰিও
1: পালে,
0: পাই,
1: হয়
0: ছাগলীখিনিও পালোঁ, মানে যিবিলাক আমি খেতি কৰোঁ গোটেই খেতিতে আমি সেইবিলাকে দিওঁ,
1: হয় সেইকাৰণে চাহিদাটো বেছি
0: বেছি হয়।
1: হয়
0: খেতিত লাগিবৰ বাবে মহিলাবিলাকৰ সকলোৰে ধৰ অসুবিধা হয়, প্ৰত্যেকটো ঘৰতে আমাৰ ধৰ তাঁতশাল আছে, তাঁতশালত আমি কাপোৰ লগাওঁ, তাৰপিছত আমাৰ ভোগালী মেলা হয়, তাতে গামোচা বা কাপোৰ সেইবিলাক ওলাওঁ, তেনেকুৱা আমি ধৰ পিঠা পনা বনাওঁ, তিলৰ লাড়ু বনাওঁ,
1: সেইখিনি আপোনালোকে নিজৰ উৎপাদিত সামগ্ৰীয়ে কৰে,
0: হয়
1: পিঠা
0: উৎপাদিত,
1: লাড়ু এইবিলাক?
0: হয় নিজৰে। আমি ধৰ ধান খেতিটো কৰা যায় যিহেতুকে আমাৰ বৰা চাউলটো থাকে, এই বৰা চাউলটো আমি পিঠা বনাবই পাৰোঁ, আমি সান্দহটো যে সেইটো ধৰ আমি পেকেটিং কৰি বিক্ৰী কৰিব পাৰোঁ, সৰিয়হো কৰোঁ, সৰিয়হটোতে আমি বিক্ৰী কৰি দিওঁ, শাহু পোহোঁ, তাৰপিছত চৰাই আছে, চৰাইও ধৰ ফাৰ্ম আছে, সেইবিলাক কণী আকৌ আমাৰ নিজৰে মেচিন আছে, মেচিনত পোৱালি শুকাওঁ, আকৌ সেই পোৱালিটো আমি বিক্ৰী কৰি দিওঁ, অৰ্ডাৰ আহে সেইমতে আমি বিক্ৰী কৰি দিওঁ। হাঁহৰো তেনেকুৱা, হাঁহৰ ধৰ আমাৰ আছে চীন হাঁহো আছে, আমাৰ ইয়াত অসমীয়া হাঁহো আছে, সেইবিলাকো আমি কণী পোৱালি আমি হেৰি কৰোঁ, কৰি কিনে আমি বিক্ৰী কৰি দিওঁ।
1: জ্যোতিমা ডেকা ডাঙৰীয়ানী, আপোনাৰ পৰা আমি ইতিমধ্যে আপুনি কৰা কৃষিকৰ্মৰ বিষয়ে ভালেখিনি কথা জানিব পাৰিলোঁ। এতিয়া আপুনি যিহেতু দীৰ্ঘদিন ধৰি জড়িত হৈ আছে,
0: হয়
1: আগৰ পৰা এতিয়ালৈকে আপোনাৰ সামগ্ৰিকভাৱে অভিজ্ঞতা কেনেকুৱা কৃষি ক্ষেত্ৰত?
0: ভালেই অভিজ্ঞতা বাৰু হৈছে, ইমানখিনি ধৰ খেতিৰ আৰম্ভণিতে কৰা নাছিলোঁ, যিহেতু আমি স্বাৱলম্বী হৈছোঁ, সেই গতিকে আমি গোটেইবিলাক খেতিয়ে লগাবৰ বাবে আমি সক্ষম হৈছোঁ। এতিয়া আগতে যদি আমি খেতি লগাব পৰা নাছিলোঁ, এতিয়া আমি যিখিনি ধৰ উৎপাদন কৰোঁ সেই উৎপাদনখিনি লাভৱান হৈ আমি আৰু খেতিটো বঢ়াই নিব পাৰিছোঁ। মাটি যদিও কম হৈছে, আমি বেলেগৰ পৰাও ধৰ আমি মাটিটো লৈ কিনে আমি খেতি উৎপাদন কৰিব পাৰিছোঁ। এতিয়া ধৰ অমিতাটো আমি কৰা নাছিলোঁ আগে, এতিয়া ধৰ আমি অমিতাটোও লগাইছোঁ, তাৰোপৰি আমি পানীলাওটোও কমি আছিলে, পানীলাওটো এতিয়া বেছিকৈ কৰা হৈছোঁ, তাৰপিছত ৰঙালাও ধৰ আমি ধৰ আগতে চাং ৰঙালাওটো যে তেনে সেইটো দিছিলোঁ, এতিয়া ধৰ আমি মাটিত ধোৱা সেই ৰঙালাওটো আমি এতিয়া ব্যৱহাৰ কৰিছোঁ, যিহেতুকে আমি এই খেতিৰ পৰা আমি স্বাৱলম্বীয়ে হৈছোঁ, সেই গতিকে আমি পাম খেতি কৰিম বুলি আমি ভাবিছোঁ, এটি যা যোগাৰ কৰি থকা হৈছে।
1: আৰু এতিয়া আপুনি পাণ খেতিৰ কথা জনালে,
0: হয়
1: আৰু ভৱিষ্যত পৰিকল্পনা কিবা আছেনে খেতিক লৈ?
0: হৈ আছে, এতিয়া ধৰ আমি মাটি অলপ আমাৰ কাষতে আছে, সেই মাটিখিনিত আমি শ্বিলঙীয়া তামোলটো যে, সেই তামোলটো আমি ৰোপণ কৰিম বুলি ভাবিছোঁ, এতিয়া পুলি যোৱা হৈছে, সেই পুলিটো এতিয়া আমি ধৰ এতিয়া ৰুব হ'ব, সেইটো আমি ৰোপণ কৰিম বুলি ভাবিছোঁ আৰু।
1: আপুনি স্থানীয় বজাৰখন খুব সুন্দৰভাৱেই দখল কৰিছে,
0: হয় সুন্দৰভাৱে হয়।
1: এতিয়া আপোনাৰ উৎপাদিত সামগ্ৰী বাহিৰৰ বজাৰলৈ পঠোৱাৰ কিবা কথা ভাবিছে নেকি?
0: বাহিৰলৈ পঠোৱা ভবা হোৱা নাই, কাৰণ যিহেতুকে আমাৰ বেলেগ আমি সাৰ প্ৰয়োগ নকৰোঁৱেই, সেই গতিকে আমাৰ ধৰ তাতে বিক্ৰী হৈ যায়, বেলেগ বাহিৰত ধৰ নিব লগা নহয়েই, আমাৰ ধৰ বৰুলগুৰিত হয়, বৰুলগুৰি তাৰোপৰি আমাৰ চিপাঝাৰত হয়।
1: আপুনি যে উল্লেখ কৰিলে ছাগলীও পোহে বুলি,
0: হয়

0: কিমান ছাগলী আছে বৰ্তমান?
1: ছাগলী এতিয়া 12 জনী আছে আমাৰ। ধৰ ঘৰতে ধৰ আমি ছাগলীটো পালন দিয়া হয়। আমাৰ আছে বিতেলৰ আনিছিলে এখেতে, সেই বিতেলৰ আমাৰ ছাগলী পাল দিয়া হয় ঘৰতে।
0: আপুনি প্ৰসংগক্ৰমে যিহেতু আত্মসহায়ক গোটৰ কথা উল্লেখ কৰিলে,
1: হয়
0: আপোনালোকে বহু সামগ্ৰী বিক্ৰী কৰে তাত,
1: হয়
0: সেইখিনি আপোনালোকৰ উৎপাদিত সামগ্ৰীৰ পৰাই প্ৰস্তুত কৰা হয়নে?
1: হয় প্ৰস্তুত কৰা হয়। আমি তিল খেতি কৰোঁ, তিল খেতি কৰোঁ যিহেতুকে আমি ঘৰুৱা তিলৰ পৰা আমি লাড়ুটো বনাওঁ, আৰু পিঠাও বনোৱা হয়। আমি যিহেতুকে বৰা চাউল ঘৰতে উৎপাদন কৰোঁ, সেই গতিকে বৰা চাউলটোৰ পৰা আমি পিঠাও বনাওঁ। তাৰপিছত সান্দহ গুড়া যে সেইটোও আমি ঘৰৰে আমাৰ খেতিৰ পৰাই হয়।
0: জ্যোতিমা ডেকা ডাঙৰীয়ানী,
1: হয়
0: আপোনাৰ পৰা আমি আজি আপোনাৰ কৃষি সম্বন্ধে ভালেখিনি কথা জানিব পাৰিলোঁ। গতিকে আপোনাৰ ভৱিষ্যত পৰিকল্পনালৈ আমাৰ অযুত শুভকামনা থাকিল। আপুনি অনাগত দিনত কৃষি ক্ষেত্ৰখন আৰু বহল পৰিসৰলৈ আগুৱাই লৈ যাওক। আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
2: আজিৰ কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত মহিলা কৃষক জ্যোতিমা ডেকাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে শিখামণি দত্তই।
3: শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ', বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা উপযুক্ত তথা সঠিক সময় অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে খেতিয়কসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজ বীজতলিত পেলাইছে তাত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলি ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে, সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে, সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা আৰম্ভ কৰিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে ছেপ্টেম্বৰ মাহ বীজ সিঁচাৰ বাবে উপযুক্ত সময়। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। অনুমোদিত দীঘলীয়া বেঙেনাৰ জাতসমূহ পুছা পাৰ্পল ক্লাষ্টাৰ, বৰবেঙেনা BW R34, পুছা ক্ৰান্তি আৰু পুছা পাৰ্পল লং। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মণি ধৰাৰ অৱস্থাত থকা শালি ধানৰ খেতিডৰাত ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ ব্যৱস্থা কৰক। শালি ধানৰ খেতিত সুৰপোকৰ আক্ৰমণৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কৃষকসকলে সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পোক পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰি দিয়াৰ লগতে খেতিত হাঁহ মেলি দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকী, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা কাৰ্য উপযুক্ত তথা সঠিক সময় হ'ল ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত চপাব পৰাকৈ ফুলকবিৰ খেতি কৰিবৰ বাবে কৃষকসকলে এই সপ্তাহৰ পৰাই মধ্যমীয়া জাতৰ বীজ ফৰকাল বতৰ চাই নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। শীতকালীন পাচলি খেতি, মূলা, গাজৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত। ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময়। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
4: ইধৰ ইধৰ ইধৰ হাম বোল ৰা হ্যায় তেৰে বিজু কা
5: পুতলা বোললে
4: পক্ষীয়ো সে তো হাম খেত কো বচা লেতে হ্যায় পর ইন ঘাতক রসায়নো সে কাইসে বচায়ে
5: মতলব
4: দেখ বেটা তু জো ইয়ে অন্ধাধুন রসায়ন মিলাতা হ্যায় না মিট্টি কি সেহত বিগড়নে লাগি হ্যায় আর জব মাটি হি কমজোর পড় জায়েগি তো উপজ কাইসে সেহতমন্দ হোগি হ্যায় আরে পহলে এসা নাহি থা

0: पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी, शुद्धता झलकती थी, हाँ माटी भी तंदुरुस्त और लोग भी। अब पहली वाली बात कहाँ,
1: पर हम तो सब यही डाले हैं।
0: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
1: सच
0: रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
1: ठीक है भाई, मैं भी आज तो जैविक खेती शुरू करूंगा।
2: माटी से प्रेम की परंपरा है परंपरागत खेती।
3: श्रोता सकल, एतिया शुनक পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,000 টকা, তিতাকেৰেলা 3,500 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 4,000 টকাৰ পৰা 5,000 টকা, বিলাহী 3,200 টকাৰ পৰা 4,000 টকা, ৰঙালাও 1,500 টকাৰ পৰা 2,000 টকা, অমিতা 1,200 টকাৰ পৰা 2,000 টকা, গাজৰৰ দৰ প্ৰতি কুইণ্টলত 8,000 টকাৰ পৰা 9,000 টকাৰ ভিতৰত, জলকীয়া 7,000 টকাৰ পৰা 8,000 টকাৰ ভিতৰত, কোমোৰা 1,500 টকাৰ পৰা 2,000 টকা, জিকা 3,000 টকাৰ পৰা 4,000 টকা, ভোল 2,500 টকাৰ পৰা 3,000 টকা, মূলা 1,800 টকাৰ পৰা 2,500 টকা, বন্ধাকবি 2,000 টকাৰ পৰা 2,500 টকা, ফুলকবি 7,000 টকাৰ পৰা 8,000 টকা, কেপচিকাম 3,500 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, পটল 2,500 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভেন্দি 3,500 টকাৰ পৰা 4,000 টকা, কচু 3,000 টকাৰ পৰা 3,500 টকা, লাও 2,200 টকাৰ পৰা 3,500 টকা, পালেং শাকৰ দৰ 100 মুঠিত 100 টকা, লেচেৰাৰ প্ৰতি কুইণ্টলৰ দৰ 4,000 টকাৰ পৰা 5,000 টকা, নেমুৰ প্ৰতি পোণৰ দৰ 170 টকাৰ পৰা 200 টকাৰ ভিতৰত, পদিনা 100 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলা 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,400 টকাৰ পৰা 2,500 টকা, গোটামগু 9,000 টকাৰ পৰা 13,500 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটি দাইল 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইল প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 9,000 টকাৰ পৰা 12,000 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকা, বুট দাইল 7,900 টকাৰ পৰা 8,500 টকা, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,500 টকা, পিঁয়াজ 5,300 টকাৰ পৰা 6,200 টকা, সৰিয়হৰ দৰ প্ৰতি কুইণ্টলত 6,750 টকাৰ পৰা 7,000 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 14,000 টকাৰ পৰা 16,000 টকা, শুকান জলকীয়া 18,000 টকাৰ পৰা 18,500 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনি 5,200 টকাৰ পৰা 6,400 টকা, তামোলৰ দৰ প্ৰতি পোণত 300 টকাৰ পৰা 400 টকাৰ ভিতৰত, পাণৰ প্ৰতি কুৰি দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ প্ৰতিটো মিঠাতেলৰ টিনৰ দৰ 2,200 টকাৰ পৰা 2,580 টকা, বনস্পতি ঘিৰ 15 কেজিৰ প্ৰতিটো টিনৰ দৰ 2,380 টকাৰ পৰা 2,400 টকা, আৰু গোমধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 3,800 টকাৰ পৰা 4,000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
4: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।
5: লপন পৰ নাং লিতুম কিষণৱানীয়ে যায় মেঘ আং দেং আলং লাম জিৰো আৰ্জিলং টেংল লাগে আকাশবাণী দিফু নালিতুম যায় মেঘ আৰ্জিলং বম লাগে এফ এম বেন আলং মেঘাহৰ্ছ ফাৰৈ চিৰা টক বৰা চুৰ কেপ লাপেন ৰেইজ এপ লাপেন আনপাৰ্টা নিউজ অন ইয়াৰ পলবংশ এপ আলং পেনষ্টামি নালিতুম আকাশবাণী দিফু যায় মেঘ আৰ্জিলং ইগজি আদুন্ধু হিন্দী লাম মার্জান আলু নাজা মেঘ আং ডেঙ আলং কেচেং সিয়ালুম আর্জু ইগলনাং সুর পুলাবাংসু আলাম মার্জান আলং লাকিয়ালি লাপেন সুনিধি জহন আতুম কিলুন আলুন লাম থে আ বিজা পুলাবাংসু আলুন আর্জু ইগলনাং।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান, যদুমণি দত্ত পৰিচালিত জুইফুললৈ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা, কাৰ্বি আংলঙৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক, ৰাজ্যত নতুনকৈ 8000 আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি মন্ত্ৰী অজন্তা নেওগৰ ঘোষণা, ৰাজ্যৰ বিভিন্ন অংশত পৰম্পৰাগত ৰীতি নীতিৰে কৰম পূজা উদযাপন আৰু চলিত এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো সোণৰ পদক অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই ভাস্বতী দেৱী আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি বিয়লি গুজৰাটৰ একতা নগৰত আয়োজিত এটা অনুষ্ঠানত 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰে। বিশিষ্ট পৰিচালক যদুমণি দত্তৰ জুইফুলে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ ৰজত কমল বঁটা লাভ কৰে। অসম আৰু নাগালেণ্ডৰ সীমা সমস্যাক লৈ নিৰ্মাণ কৰা জুইফুলৰ চিত্ৰনাট্য নিজৰা ৰাজকুমাৰী আৰু সহ প্ৰযোজনা ৰীতা দত্ত আৰু নন্দিনী শৰ্মা দত্তৰ। অনুষ্ঠানত কিংবদন্তী অভিনেতা অনন্ত নাগক ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে 2024 বৰ্ষৰ সন্মানীয় দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়। আদিত্য সুহাস জম্বালৰ দ্বাৰা পৰিচালিত আৰ্টিকল 370 নামৰ ছবিখনক শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণকমল বঁটা প্ৰদান কৰা হয়। ৰাজকুমাৰ ৰাও অভিনীত চলচ্চিত্ৰ শ্ৰীকান্তলৈ শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰৰ বঁটা আৰু কাৰ্তিক আৰিয়ান আৰু মামুটিলৈ যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আগবঢ়োৱা হয়। আনহাতে য়ামি গৌতমে আৰ্টিকল 370ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে। সুমীৰা ৰায়ে পৰিচালনা কৰা ভাংগাৰলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা আগবঢ়োৱা হয়। শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰে মাৰাঠী ভাষাৰ ছবি হাম সফৰে। আনহাতে ষ্টেচু অব ইউনিটি একতা কা প্ৰতীক নামৰ ছবিখনৰ বাবে আনন্দ এল ৰায়ক শ্ৰেষ্ঠ পৰিচালকৰ বঁটা আগবঢ়োৱা হয়। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে তেওঁৰ ভাষণত বঁটা প্ৰাপকসকলক অভিনন্দন জনায় আৰু প্ৰযুক্তিবিদ, চিনেমাটোগ্ৰাফাৰ আৰু পৰ্দাৰ আঁৰত থাকি কাম কৰা অন্য সদস্যসকলৰ অৱদানৰ শলাগ লয়। তেওঁ লগতে 2024 বৰ্ষৰ বাবে দাদা চাহেব ফাল্কে বঁটা লাভ কৰা অনন্ত নাগকো অভিনন্দন জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ অধ্যক্ষতাত সম্পন্ন G20 ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ প্ৰেৰণাৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান দেশৰ বিভিন্ন পৰ্যটনথলীত আয়োজনৰ ব্যৱস্থা কৰা হৈছে। শ্ৰীবৈষ্ণৱে লগতে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক নিজৰ নিজ নিজ ঠাইৰ গুৰুত্বপূৰ্ণ পৰ্যটনথলীসমূহ চিনাক্ত কৰিবলৈ আমন্ত্ৰণ জনায় যাতে এই স্থানসমূহতো ভৱিষ্যতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিব পৰা যায়।
1: to very important tourist destinations of our country. Aaj hum Ekta Nagar, jahan Sardar sahab ki world's tallest statue hai, us jagah aaj hum ikatte hue hain. Ab agli baar we'll go to one more important destination. I am giving a call to all the states.

0: and union territories, select one of the most important tourist destinations in your state. Tell us what improvements you will make in it. Your destination will be selected and we'll have the next round of NFA in the selected tourist destination.
1: মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আজি ডিফুত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে অঞ্চলটোত ৰূপায়িত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰু আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ জনসাধাৰণৰ আশা আকাংক্ষা অনুসৰি প্ৰকল্পসমূহৰ দ্ৰুত আৰু ফলপ্ৰসূ ৰূপায়ণৰ গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে কাৰ্বি আংলঙৰ অপাৰ সম্ভাৱনাক বাস্তৱ ৰূপ দিয়াৰ বাবে ৰাজ্য চৰকাৰ আৰু স্বায়ত্তশাসিত পৰিষদে সমন্বিতভাৱে কাম কৰি আহিছে আৰু আগলৈও কৰি যাব। মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন নিৰ্ধাৰিত সময়ৰ পূৰ্বে অহা বৰ্ষৰ এপ্ৰিলত অনুষ্ঠিত হ'ব পাৰে বুলি মন্তব্য কৰে।
2: আমাৰ কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক তুলিৰাম ৰংহান ডাঙৰীয়াৰ পিতৃ জয়সিং ৰংহাঙৰ কিছুদিন আগতে পৰলোকপ্ৰাপ্তি হৈছিলে। মই আহিবলৈ পৰা নাছিলোঁ। মই যোৱাকালি ডিফুলৈ আহি তেখেতৰ বাসভৱনলৈ গৈ তেখেতৰ পিতৃদেৱতাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ, যাতে বিদেহী আত্মাই শান্তি পায় তাৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰিলোঁ আৰু পৰিয়ালবৰ্গৰ লগতো কিছু আলোচনা কৰিলোঁ। আজি ৰাতিপুৱা আমাৰ কাৰ্বি আংলঙৰ বিভিন্ন দল সংগঠন প্ৰতিনিধি ৰাইজে আহি সাক্ষাৎ কৰে। পৰৱৰ্তী সময়ত মই নিশ্চয় চৰকাৰী কাৰ্যসূচীলৈ কাৰ্বি আংলঙলৈ আহিম।
1: মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে তাৰালাংছত বিভিন্ন দল সংগঠন আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয়। ৰাজ্যত নতুনকৈ 8,000 আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে প্ৰকাশ কৰিছে। বজালি জিলা আয়ুক্ত কাৰ্যালয়ত আজি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিভিন্ন আঁচনি আৰু কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। পৰ্যালোচনা সভাখনত মন্ত্ৰীগৰাকীয়ে বজালি জিলা অংগনবাদী কেন্দ্ৰৰ আন্তঃগাঁথনি উন্নয়ন, শিশু আৰু মাতৃৰ বাবে ৰূপায়িত বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰী নেওগে জিলাখনত অংগনবাদী কেন্দ্ৰৰ কামৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁৰ শিশুৰ প্ৰাৰম্ভিক শিক্ষা, পুষ্টি আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত অংগনবাদী কেন্দ্ৰসমূহৰ ভূমিকাৰ কথা আলোকপাত কৰি উন্নত আন্তঃগাঁথনিৰে কেন্দ্ৰসমূহ গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে। আনহাতে বজালি জিলা সীমা নিৰ্ধাৰণ আৰু জিলাখনৰ আৰক্ষী থানা তথা আৰক্ষী চকী বৰপেটালৈ স্থানান্তৰ সন্দৰ্ভত মন্ত্ৰী নেওগে বিষয়টো গৃহ বিভাগৰ বিবেচনাধীন বুলি প্ৰকাশ কৰে। পৰ্যালোচনা সভাত জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। হস্ততাঁত বস্ত্ৰ আৰু ৰেচম শিল্প বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আৰু মহিলা তথা শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি তামোলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন আৰু শিশু বিকাশ বিভাগৰ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত মন্ত্ৰীদ্বয়ে নিৰ্ধাৰিত সময়সীমা অনুসৰি সকলো অংগনবাদী কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য গুণগত মান অক্ষুণ্ণ ৰাখি অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ বিষয়া আৰু সংশ্লিষ্ট সংস্থাসমূহক নিৰ্দেশ দিয়ে। তেওঁলোকে লগতে জিলাখনৰ মহিলা আৰু শিশুৰ সৰ্বাংগীন কল্যাণৰ অৰ্থে ৰূপায়ণ হৈ থকা আঁচনিসমূহ ফলপ্ৰসূভাৱে তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ স্বাৰ্থত অধিক দায়িত্বশীল আৰু গতিশীলতাৰে কৰ্তব্য সম্পাদন কৰিবলৈ কয়। বৈঠকত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ধবজাবাহী জনকল্যাণমূলক আঁচনি বেটী বচাও বেটী পঢ়াও আৰু প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। গুৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ দাস, বি টি চিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী, লক্ষী দাসৰ লগতে জিলা প্ৰশাসন আৰু মহিলা তথা শিশু বিকাশ বিভাগৰ জ্যেষ্ঠ বিষয়াসকল বৈঠকত উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
3: চাহ জনগোষ্ঠীয় লোকসকলে আজি পৰম্পৰাগত ৰীতি নীতিৰে কৰম পূজা উদযাপন কৰিছে। দেশৰ আন প্ৰান্তৰ লগতে অসমতো চাহ জনগোষ্ঠী আৰু আদিবাসী সমাজৰ অন্যতম প্ৰধান কৃষিভিত্তিক তথা জাতীয় উৎসৱ কৰম পূজা উদযাপন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ চাহ বাগিচাসমূহত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। শস্য নদন বদন হোৱা আৰু কৃষিকাৰ্যৰ বাধা বিঘিনি আঁতৰি শস্যৰ উৎপাদন বৃদ্ধি হোৱাৰ কামনাৰে এই পূজা কৰা হয়। এই পৰ্বত কৰম গছৰ ডাল আনি বিশেষ পূজা অৰ্চনা কৰা হয়। মাদলৰ সেৱত ঝুমুৰ নাচ আৰু লোকগীতেৰে উখল মাখল হৈ পৰে। এই উপলক্ষে ৰাজ্যৰ চাহ বাগিচাসমূহত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। লখিমপুৰৰ ঠাই বিশেষে কৰম পূজা পালন কৰা হৈছে। লখিমপুৰৰ কয়লামাৰী চাহ বাগিচাৰ গীৰ্জালাইন খেলপথাৰত আজি 29 সংখ্যক কৰম পূজা অনুষ্ঠিত হয়। উৎসৱত পোৱা কৰম

0: ডাল পৰম্পৰাগত ৰীতি নীতি লোক বাদ্য বাদনেৰে আদৰি আখৰাত স্থাপন কৰা হয়। বাক্সা জিলাত আদিবাসী ছাত্ৰ সন্থাৰ ডুমুনি আঞ্চলিক কমিটিৰ উদ্যোগত আজিৰে পৰা 31 সংখ্যক ডুমুনি আঞ্চলিক কৰম পূজা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কাৰ্যসূচীৰ অংশ হিচাপে পুৱা কৰম পতাকা উত্তোলন, শহীদ তৰ্পণ, গছপুলি ৰোপণ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পাছত পুৰুষৰ ধনুকাৰ প্ৰস্তুত কৰা আৰু লক্ষ্যভেদ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। একেদৰে মহিলাৰ মাজত ঝাৰু পাতিয়া নিৰ্মাণ আৰু ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া কৰম ৰজাৰ আদৰণি আৰু কৰম আখৰা ৰূপায়ণ কাৰ্যসূচী সম্পন্ন হয়। ইয়াৰ পাছত কাহিনী পাঠ কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাইলৈ সামৰণি দিনাৰ বাবে বাৰে ৰহণীয়া গীত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব। কৰম পূজা উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মীয়ে দেশবাসীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱ প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা, কৰ্তব্যৰ প্ৰতি নিষ্ঠা আৰু ভাতৃত্ববোধৰ প্ৰেৰণাৰে সম্পৃক্ত হৈ আছে। এই উৎসৱক চহকী জনজাতীয় সংস্কৃতি আৰু জীৱনৰ প্ৰমূল্য উৎকৃষ্ট নিদৰ্শন বুলি শ্ৰীমতী মুৰ্মীয়ে বৰ্ণনা কৰে। তেওঁ কয় যে এই উৎসৱে সকলোকে প্ৰকৃতিৰ সুৰক্ষা দিবলৈ সমন্বয়েৰে কাম কৰিবলৈ প্ৰেৰণা যোগায়। এই উৎসৱে সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধি আনিব বুলি শ্ৰীমতী মুৰ্মীয়ে আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো কৰম পূজা উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত তেওঁ কয় যে কৃষিভিত্তিক উৎসৱ কৰম পৰ্বই প্ৰকৃতিৰ সৈতে মানুহৰ নিবিড় সম্পৰ্ক আৰু সহৱস্থানৰ অনন্য পৰিচয় দিয়ে। বিশ্ব গড় দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্বৰ মুঠ গড়ৰ 80% ৰাজ্যত থকা বুলি প্ৰকাশ কৰি সন্তুষ্টি ব্যক্ত কৰে। গড়ৰ সুৰক্ষাৰ প্ৰতি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যত গড় হত্যাৰ সংখ্যা শূন্যলৈ অৱনমিত কৰাৰ লগতে গড়ৰ আৱাসভূমি বৃদ্ধি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। কাজিৰঙাৰ সংৰক্ষণ নীতিয়ে সমগ্ৰ বিশ্বৰ বাবে আদৰ্শ সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে এই পৰিৱেশতন্ত্ৰ অধিক বিকশিত কৰাৰ বাবে চৰকাৰ সাজু হৈ উঠিছে। বিশেষকৈ বাৰিষা বানৰ পৰা সুৰক্ষা ইয়াৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ চিন্তা চৰ্চা কৰা বুলি তেওঁ প্ৰকাশ কৰে। এই ক্ষেত্ৰত তেওঁ প্ৰজেক্ট ৰাইনৰ প্ৰসংগ উত্থাপন কৰে। উল্লেখযোগ্য যে বিশ্বত সম্প্ৰতি 5টা গড়ৰ প্ৰজাতি উপলব্ধ। এই 5 প্ৰজাতিৰ গড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে গড় দিৱস পালন কৰি অহা হৈছে। এই বছৰৰ গড় দিৱসৰ বিষয়বস্তু হৈছে 5 প্ৰজাতিক জীয়াই ৰখা। ইয়াৰ জৰিয়তে গড়ক সুৰক্ষা দিয়াৰ লগতে চোৰাং চিকাৰ ৰোধ কৰা আৰু গড়ৰ খৰ্গৰ অবৈধ বেহা প্ৰতিহত কৰাৰ আহ্বান জনোৱা হৈছে। তথ্য অনুসৰি এটা শতিকাৰ পূৰ্বে বিশ্বত প্ৰায় 5 লাখ গড় আছিল যদিও সম্প্ৰতি এই সংখ্যা প্ৰায় 27,000লৈ হ্ৰাস হৈছে। ভাৰত হৈছে এটা খৰ্গ থকা গড়ৰ বাসভূমি। উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ ফলত ভাৰত আৰু নেপালত এই গড়ৰ সংখ্যা 200ৰ পৰা সম্প্ৰতি 4,000 হৈছেগৈ। বিশ্ববিখ্যাত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো আজি গড় দিৱস উদযাপন কৰা হৈছে। গড় সংৰক্ষণৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ উদ্দেশ্যে 2010 চনৰ পৰা প্ৰতিবছৰে 22 ছেপ্টেম্বৰৰ দিনটোক বিশ্ব গড় দিৱস হিচাপে পালন কৰি অহা হৈছে। ব্ৰিটিছৰ শাসনৰ সময়ত কাজিৰঙাত গড়ৰ অস্তিত্বৰ প্ৰমাণ লাভ কৰাৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে গড়ৰ সংখ্যা বৃদ্ধিৰে অসমে বিশ্বৰ মানচিত্ৰত সুকীয়া পৰিচয় লাভ কৰিছে। কাজিৰঙাত 2022 চনত 2613টা গড় থকাৰ তথ্য লাভ কৰা হৈছিল। বিশ্ব গড় দিৱসৰ সৈতে সংগতি ৰাখি আজি মানাহত স্বচ্ছতা অভিযানৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জত বন বিভাগ আৰু স্থানীয় দল সংগঠনৰ যুটীয়া উদ্যোগত এই অভিযান চলোৱা হয়। অহা 2 অক্টোবৰৰ পৰা মানাহত পৰ্যটনৰ নতুন বৰ্ষ আৰম্ভ হোৱাৰ কথা। এই দিশৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যানখনৰ সৌন্দৰ্য ৰক্ষা কৰাৰ লগতে প্লাষ্টিকমুক্ত পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে পৰ্যটকসকলৰ বাবেও বিশেষ সজাগতামূলক কাৰ্যসূচী আয়োজনৰ দিহা কৰা হৈছে। 2022 চনৰ গণনা অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনত 50টা এটা খৰ্গযুক্ত গড় আছে। বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্যত গড় সুৰক্ষাৰ ক্ষেত্ৰত ইতিবাচক পৰিৱেশ গঢ়ি উঠাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বিষ্ণুপুৰত বন বিভাগৰ কুকলুং বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত বিশ্ব গড় দিৱস উপলক্ষে সজাগতামূলক সমদল উলিওৱা হয়। এই কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে গড়ৰ সুৰক্ষাৰ হকে বিভিন্ন শ্লোগান সম্বলিত প্লে কাৰ্ড লৈ জনসাধাৰণৰ প্ৰতি সজাগতামূলক বাৰ্তা প্ৰেৰণৰ প্ৰয়াস চলায়। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
1: ভাৰতে এইবাৰ এছিয়ান গেমছত প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে। ভাৰতৰ মহিলা ক্ৰিকেট দলে আজি জাপানৰ নিচিনত অনুষ্ঠিত ফাইনেলত শ্ৰীলংকাক 147 ৰাণত পৰাভূত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে সোণৰ পদক হস্তগত কৰে। ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেট হেৰুৱাই 216 ৰাণ কৰে। ভাৰতৰ হৈ স্মৃতি মান্ধনে সৰ্বাধিক 79 ৰাণ কৰে। আৰ ঘোষে 49 আৰু শেফালী বৰ্মাই 48 ৰাণৰ বৰঙণি আগবঢ়ায়। স্মৃতি মান্ধনাই এই খেলখনত আগবঢ়োৱা সুন্দৰ প্ৰদৰ্শনৰ সুবাদত মহিলা আন্তৰ্জাতিক ক্ৰিকেটত 11,000 ৰাণ সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে